এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল সাম্প্ৰতিক বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত বান বিধ্বস্ত লোকৰ বাবে চৰকাৰে পুনৰ সংস্থাপন আঁচনিৰ প্ৰস্তুতি চলোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ বানে কৃষি ক্ষেত্ৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দুদিনীয়া সূচীৰে উত্তৰ পূব ভ্ৰমণ অসম উন্নতি সভাৰ দ্বিতীয় সাধাৰণ অধিৱেশন ৰাজ্যখনত পৰিকল্পিত অৰ্থনৈতিক আন্দোলন স্বাৱলম্বিতাৰ বিপ্লৱ গঢ়াৰ সংকল্প আৰু বিশ্বকাপ ফুটবলৰ নক আউট পৰ্যায়ৰ দুখন পৃথক খেলত ব্ৰাজিল আৰু পাৰাগুৱেৰ জয়লাভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। আহাৰাৰ প্ৰথমটো বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। 7খন জিলাৰ 14টা ৰাজহচক্ৰৰ 257খন গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচি বৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহচক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ, দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দীঘাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। চিমেণ্ট নৈৰ বাঢ়নী পানীয়ে নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশক সহায় নিয়াত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলাধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা

0: প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব। বান বিধ্বস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুকান্ত বৰগোহাঁয়ে কালি জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাৰ্তসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুয়োগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়।
1: বহুত বেছি দুৰ্যোগ হৈছিল, পানীৰে উপচি পৰিছিল, বহু গাঁও ডুবি গৈছিল। সেই ঠাইত আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি সুশান্ত বৰগোহাঁই, আমাৰ এম পি প্ৰদান বৰুৱা ডাঙৰীয়া, বিধায়ক ভুৱন পেগু ডাঙৰীয়া, জীৱন গগৈ ডাঙৰীয়া, আমি সকলোখিনি আজি আহিলো। আহি গোটেই পৰিস্থিতিৰো বুজ ললো। মানুহৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লগা হৈছে আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰীৰ লগতে ৱাটাৰ ৰিচোৰ্চৰ চিফ ইঞ্জিনিয়াৰকে ধৰি সকলো বিষয়া আহিছে। গতিকে তেখেতসকলেও য'ত খহনীয়া হৈছে, য'ত অন্যান্যখিনি মাথাৰি ভাগিছে বা বেয়া হৈছে, এটাইখিনি চাই পেলাই এছেছ কৰা হৈছে যাতে আমি অতি সোনকালে কামখিনি কৰিব পাৰোঁ। আৰু যিসকল লোকে আজি ঘৰ বাৰী ভাগি পৰিছে বা অন্যান্য যিখিনি ক্ষয় ক্ষতি হৈছে, অতি সোনকালে আমি ক্ষয় ক্ষতিৰ ব্যৱস্থা কৰি আমি চেষ্টা কৰিম একমাহমানৰ ভিতৰতে তেখেতসকলক আমি যাতে যিখিনি প্ৰাপ্য সেইখিনি দিব পাৰোঁ।
0: বিশ্বনাথ জিলাটো হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজচক্ৰৰ 15খন গাঁও প্লাবিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। টোল ফ্ৰী নম্বৰকেইটা হ'ল 1077 আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 0373231940 আৰু 0373245010। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকী বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ পূব ভ্ৰমণ কৰিব। শ্ৰীচৌহানে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত বানে অসম আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ শস্য, গাঁও আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব আৰু অধিক সহায় আৰু হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিব। ইয়াৰ পিছত শ্ৰীচৌহানে অৰুণাচল প্ৰদেশৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত গাঁও, কৃষি পথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰ উদ্ধাৰৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ দ্বিতীয় সাধাৰণ অধিৱেশন কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সাধাৰণ অধিৱেশনত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ বক্তব্য, পৰামৰ্শ আৰু উন্নতি সভাৰ জিলা প্ৰতিনিধিসকলৰ সৈতে হোৱা আলোচনামৰ্মে কেতবোৰ সংকল্প গ্ৰহণ কৰা হয়। ইয়াৰে ভিতৰত ৰাজ্যখনত পৰিকল্পিত অৰ্থনৈতিক আন্দোলন, স্বাৱলম্বিতাৰ বিপ্লৱ গঢ়াৰ সংকল্প অন্যতম। অঞ্চলে অঞ্চলে উৎপাদন, ঘৰে ঘৰে উপাৰ্জন শীৰ্ষক সংকল্পত আলোকপাত কৰি অসম উন্নতি সভাৰ সভাপতি ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই এইদৰে কয়।
2: In this conference, we'll discuss and we'll make out a roadmap through which we can start this economic movement throughout the state of Assam. District-wise, it may vary. Today, the district committee of all Unnati Sabha is carrying their proposals, how to start economic

0: Women in each district. So on these projects we will discuss. We are inviting some of the resource person. We are in touch with different economists and other resource person also. So it's a vote on the part of the all Assam Students Union and Assam Unnati Sabha. It will be a planned economic moment. In other issues, our movement will continue. An influx of illegal foreigners is a core issue to secure the academic career of the student community. That's our core issue. But at the same time, everybody is realizing that there is a need for a planned economic moment.
1: এই অধিৱেশনত অংশগ্ৰহণ কৰি সীতা জখলাৰ অধ্যক্ষ ৰঞ্জিত শৰ্মাই অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসম উন্নতি সভাৰ কৰ্মীসকলে অৰ্থনৈতিক স্বাৱলম্বনৰ প্ৰক্ৰিয়াটোক আগুৱাই নিবলৈ ওলোৱাটো শুভ লক্ষণ বুলি প্ৰকাশ কৰে। আই আই টি গুৱাহাটীৰ অধ্যাপক তথা নেইষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ কিৰণ কুমাৰে অৰ্থনৈতিক কাৰ্যসূচীসমূহ সফল কৰি তোলাৰ বাবে সজাগতাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। এই অধিৱেশনৰ পাছত বিষয় বাছনি সভা অনুষ্ঠিত হয়। এই সভাত ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সভাপতি আৰু প্ৰজ্ঞানজ্যোতি ভূঞাক সাধাৰণ সম্পাদক হিচাপে লৈ অসম উন্নতি সভাৰ নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়। নতুন সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলক আছুৰ সভাপতি উৎপল শৰ্মাই সংকল্প বাক্য পাঠ কৰোৱায়। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অসমীয়া ভাষা প্ৰয়োগ নকৰাক লৈ ৰাজ্যৰ তিনিগৰাকী প্ৰাক্তন আমোলা তথা আৰক্ষী বিষয়াই উদ্বেগ প্ৰকাশ কৰিছে। বিমান বন্দৰটোৰ দুই নম্বৰ টাৰ্মিনেলত জনসাধাৰণৰ বাবে কৰা ঘোষণাসমূহত অসমীয়া ভাষা ব্যৱহাৰ নকৰি কেৱল হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰাৰ বিৰুদ্ধে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, প্ৰাক্তন আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু প্ৰাক্তন এ চি এছ বিষয়া মুকুল চন্দ্ৰ গগৈয়ে যোৱা 26 জুনত বিমান বন্দৰৰ মুখ্য বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত তেওঁলোকে উল্লেখ কৰা অনুসৰি অসমীয়া ভাষা ব্যৱহাৰ নকৰাটো কেন্দ্ৰীয় অসামৰিক মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পৰিপন্থী। মন্ত্ৰালয়ৰ নিয়ম অনুসৰি বিমান বন্দৰৰ যোগাযোগ ব্যৱস্থাত হিন্দী আৰু ইংৰাজীৰ লগতে থলুৱা আঞ্চলিক ভাষাকো সমানে গুৰুত্ব দিব লাগে। পত্ৰখনত উল্লেখ কৰা অনুসৰি যাত্ৰীৰ সুবিধাৰ লগতে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত বিমান বা টাৰ্মিনেলৰ ভিতৰত যাত্ৰীসকলক ক্ষিপ্ৰ আৰু স্পষ্ট নিৰাপত্তা নিৰ্দেশনাৰ বাবে আঞ্চলিক ভাষাৰ ব্যৱহাৰ অত্যন্ত প্ৰয়োজনীয়। অসমীয়া ভাষাৰ অব্যৱহাৰত স্পৰ্শকাতৰ সময়ত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি বৰঝাৰ বিমান বন্দৰৰ সকলো ৰাজহুৱা ঘোষণাত নিয়মিতভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে এই পত্ৰযোগে বিমান বন্দৰ কৰ্তৃপক্ষক দাবী জনায়। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাৰ পৰা আৰম্ভ হ'ব। অনুষ্ঠানত নন্দিতা শৰ্মা লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জোৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। ফিফা বিশ্বকাপত ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত ভাৰতীয় সময় অনুসৰি যোৱা নিশা 10:30 বজাৰ পৰা আমেৰিকাৰ টেক্সাছৰ হিউষ্টন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত 5 বাৰৰ বিশ্বকাপ চেম্পিয়ন ব্ৰাজিলে জাপানক 2-1 গলত পৰাস্ত কৰে। খেলখনৰ 29 মিনিটত জাপানৰ কাইছু ছানৈ দিয়া গলৰ সহায়ত খেলৰ প্ৰথমাৰ্ধত 1-0 গলৰ ব্যৱধানত জাপান আগবাঢ়ি আছিল। দ্বিতীয়াৰ্ধত ব্ৰাজিলৰ কাছিমিৰোৰ আৰু গ্ৰেবিয়েল মাৰ্টিনেলিয়ে দিয়া 2টা গলৰ সহায়ত ব্ৰাজিলে জয়লাভ কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ব্ৰাজিলে অহা দেওবাৰে নিউজাৰ্চিৰ ইষ্ট ৰাডাৰফৰ্ডত 16 ৰাউণ্ডৰ এখন খেলত আইভৰি কোষ্ট বা নৰৱেৰ বিৰুদ্ধে খেলিব। 32 ৰাউণ্ডৰ আন এখন খেলত আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত পেনাল্টিত 4-1 গলৰ ব্যৱধানত পাৰাগুৱে জাৰ্মানীক পৰাস্ত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: সাম্প্ৰতিক বান পৰিস্থিতিত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল কাকতৰ লগতে আজি প্ৰকাশিত প্ৰতিখন কাকতে বাতৰিটো আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম আৰু অৰুণাচলৰ বান পৰিস্থিতি সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে বাৰ্তালাপ কৰাৰ বাতৰি দ্য টাইমছ অফ ইণ্ডিয়া কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 3-দিনীয়া ছিচেলছ ভ্ৰমণ সামৰি কালি স্বদেশত উপস্থিত হয়। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে ছিচেলছত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময়ো কৰে। অসমীয়া প্ৰতিদিন কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনীৰ শেষ

0: কৃত অনুষ্ঠানত কেন্দ্রীয় বৈদেশিক পরিক্রমা রাজ্যমন্ত্রী পবিত্র মার্ঘেরিটা আর বিহারের রাজ্যপাল লেফটেন্যান্ট জেনেরেল অবসরপ্রাপ্ত ছৈয়দ আতা হাসমাইন উপস্থিত থাকিব। এয়া দৈনিক জনমভূমি কাকতর বাতৰি। বাতৰিটো আমাৰ অসম কাকতৰ শিরোনাম। খামেইনৰ শেষকৃত্যত ভাৰতৰ প্ৰতিনিধি পবিত্ৰ মাৰ্ঘেৰিটা। অনাগত বৰ্ষত ৰাজ্যত 5 লাখ লিচুপুলি ৰোপণৰ বাবে কৃষি বিভাগে পৰিকল্পনা কৰাৰ বাতৰি দৈনিক অসম আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যত বিগত 5 মাহত 72টা ভূমিকম্প অনুভূত হৈছে। কেৱল মে মাহতে 25টা জোকাৰণি অনুভূত হৈছে। এয়া নিয়মীয়া বাৰ্তা কাকতৰ বাতৰি। চলিত ফিফা বিশ্বকাপত কানাডাই দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বাতৰিটো ইতিহাস ৰচি বিশ্বকাপৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আয়োজক কানাডা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ প্ৰায়বোৰ অঞ্চলতে মধ্যমীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। আনহাতে এই সময়ছোৱাত মণিপুৰ আৰু ত্ৰিপুৰাৰ বহু অঞ্চলত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। গুৱাহাটীৰ ৰিহাবাৰীৰ কৃষ্ণনগৰৰ নিবাসী তৰুলতা লহকৰৰ যোৱা নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 95 বছৰ। তৰুলতা লহকৰৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সাম্প্ৰতিক বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত। বান বিধ্বস্ত লোকৰ বাবে চৰকাৰে পুনৰ সংস্থাপন আঁচনিৰ প্ৰস্তুতি চলোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। বানে কৃষি ক্ষেত্ৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দুদিনীয়া সূচীৰে উত্তৰ পূব ভ্ৰমণ। অসম উন্নতি সভাৰ দ্বিতীয় সাধাৰণ অধিৱেশনত ৰাজ্যখনত পৰিকল্পিত অৰ্থনৈতিক আন্দোলন, স্বাৱলম্বিতাৰ বিপ্লৱ গঢ়াৰ সংকল্প আৰু বিশ্বকাপ ফুটবলৰ নক আউট পৰ্যায়ৰ 2খন পৃথক খেলত ব্ৰাজিল আৰু পাৰাগুৱেৰ জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণ কৰিব। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, নলবাৰী জিলাৰ 257খন গাঁৱৰ 45,000তকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তু সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব। পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আৰ্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰে। মিজোৰামে শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশৰ মাজত বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লাল দুৱমাই প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংসদীয় গণতন্ত্ৰ নাইবা সংসদীয়তাবাদ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিশ্বৰ গণতান্ত্ৰিক সংগঠনৰ সকলো নিৰ্বাচিত প্ৰতিনিধিলৈ অভিনন্দন জ্ঞাপন কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8:30 বজাত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

লাপোৱানাপৰ্ণাং লিতুম গুৱাহাটী পেন কাপাচিটা কাৰ্পিয়া জয়মেক আৰ্জুইক লংটাংলো লাকে আকাশবাণী দীপু জয়মেকে বাংলাকে এফ এম বেনেলং পেন মেগাহার্টস পাৰুই জিৰা তকবৰা চেৰকেপ লাপেন আকাশবাণী দীপু ষ্টেচন লং পেনকে ৰটকা পাৰি জুকে দু আনা জয়মেক চিটা মিনাং লিতুম নিউজ অন এয়াৰ এপছ লং পেন আৰ্জু লং ইকজি নন ষ্টুডিঅ' ঘূৰিয়া পৰপৰ ফাই প্লিৰাম নি থম কেপ চক টাংলো লাছে আদুনটো জয়মেকলে দাম থুইকলো নাং আদুনটো ডিমাচা লুণবাৰী মালুণকে ৰটকা পাৰি জুৱা জয়মেক আং টেঙালং আপ্ৰাং চি নিপোলা কেম্প্ৰাই পেন কিলো নালুণ আৰ্জু ইকচে নাং

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল: শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত, 257খন গাঁও বানৰ কবলত। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ গুৱাহাটীত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণ। গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকাৰ আৰক্ষী তথ্য লাভ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আইভৰি কোষ্ট নৰৱে আৰু ফ্ৰান্স ছুইডেনৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ 257খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰ গাঁও, গোগামুখ আৰু ধেমাজি ৰাজচক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। ধেমাজিত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে। এই সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া এল এছ ছাংছনে এইদৰে কয়।
1: বান হৈছে আমাৰ 7খন জিলাত, বিশেষ ধেমাজিত অলপ ডাঙৰকৈ হৈছে। আমাৰ টোটেল 14টা ৰেভেনিউ চাৰ্কলছ, 257 ভিলেজেছ আৰু প্ৰায় 45,000মান পপুলেশ্যন এফেক্টেড হৈ আছে। আমি 5টা ৰিলিফ কেম্প খুলিছোঁ বিভিন্ন জেগাত, আৰু ৰিলিফ কেম্পৰ কাৰণে জি আৰ মেটেৰিয়েলছৰ কাৰণে, খাদ্য, ইভেন পশুৰ কাৰণে, চ' উই হেভ কেপ্ট অল দিছ ইন ৰেডিনেছ। আমি ডি চিসকলক ৰিকুৱাৰ্ড ফাণ্ডছ আমি অলৰেডি ডিষ্ট্ৰিবিউট কৰিছোঁ।
0: বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজচক্ৰৰ 15খন গাঁও প্লাবিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কতাবাণী জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ ৰখা হৈছে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ ৰখা হ'ব। ইপিনে কমলাবাৰী নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্ৰ ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ অৰ্থে আজি পুৱা 9 বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত কৰে। ফেৰীঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰীৰ চলাচল অব্যাহত ৰখা হৈছে বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়, সংবিধানৰ 275 নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান, ধৰতী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী

0: কে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ওৰামে এইদৰে কয়।
1: आज आसाम प्रदेश का जनजाति मंत्रालय का काम काज के बारे में डिस्कशन किया माननीय मंत्री रनस पेगू जी हमारा साथ थे और हमने जो जो काम कर रहा है ये सब के बारे में बातचीत किया। हमारा एकलव्य मॉडल रेसिडेंशियल स्कूल जो चल रहा है और होने वाला है उसका पोजीशन क्या है उसके बारे में डिस्कशन किया। हम लोग बंधन केंद्र VDV के बना के लाइवलीहुड में क्या क्या प्रोडक्ट मैंने मार्केटिंग कर पा रहे हैं उसके बारे में डिस्कशन किया। आसाम में अच्छा प्रोग्रेस कर रहा है, यहाँ का ट्राइबल म्यूजियम जनजाति का आर्ट कल्चर आर्टिफैक्ट इसके बारे में भी डिस्कशन किया, ये भी अच्छा कैसा हो इसके बारे में हुआ।
0: কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ আহিব। শ্ৰীচৌহানে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰামাঞ্চল, খেতিপথাৰ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত বানে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতি মূল্যায়ন কৰিব। ইয়াৰ পাছত তেওঁ অৰুণাচল প্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বান ক্ষতিগ্ৰস্ত গাঁও, কৃষিপথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন প্ৰদান, বানৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰ নিৰ্মাণৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ সংগঠনৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: গুৱাহাটী মহানগৰী খাৰঘুলিত আজি 37 কিলোগ্ৰাম সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। যোৱা নিশা এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা ঘটনা সন্দৰ্ভত আজি লতাশিল থানাত আয়োজিত এখন সংবাদমেলত উপ আৰক্ষী আয়ুক্ত শম্ভৱী মিশ্ৰই কয় যে এই সৰবৰাহৰ ঘটনাৰ সৈতে মধ্যপ্ৰাচ্য আৰু ম্যানমাৰৰ সংযোগ আছে। মুম্বাই, দিল্লী, কলকাতা আৰু বেংগালুৰুৰ লোকো এই ঘটনাৰ সৈতে জড়িত থকাৰ সংসূত্ৰ পোৱা গৈছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এয়া হৈছে অসম আৰক্ষীৰ দ্বাৰা এতিয়ালৈকে সৰ্ববৃহৎ পৰিমাণ সোণ জব্দৰ ঘটনা। জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় 55 কোটি টকা বুলি তেওঁ প্ৰকাশ কৰে। এই ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ বাসিন্দা অক্ষয় বাংশদে গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰি থকা হৈছে। ইয়াৰ পূৰ্বে লোকজনে 20 কিলোগ্ৰাম সোণ সৰবৰাহ কৰিছিল। কালি চতুৰ্থবাৰ সোণ সৰবৰাহৰ চেষ্টা কৰাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। মহানগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্তকাৰী সংস্থাৰ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
3: কালি ৰাতি আমাৰ এটা বহুত ডাঙৰ সাকচেছ হ'ল আমাৰ আসাম পুলিচৰ কাৰণে। অৰাউণ্ড 55 কৰোৰ ৰুপিজ গোল্ড চিজাৰ হ'ল। দ্য টোটেল কোৱান্টিটি ৱাজ 37 kgs, এলং উইথ ইট অৰাউণ্ড 15 grams অফ চিলভাৰ নডিউলছ আৰু 4টা ফোন, এপল আইফোন দুটা 12 এণ্ড 17 এণ্ড দুটা ৰিয়েলমি এণ্ড চামচাং। আগৰ পৰা আমাৰ ওচৰত ইনপুটটো আছিলে, কিন্তু আমি স্পেচিফিক ইনপুট নাছিলে কি এইটো গোল্ড আছে কি ফেক গোল্ড আছে, আমি ফলো কৰি আছিলো অলং উইথ টাইম। কালি আমি একদম এক্সেক্ট মানুহটো পাই গলো। যেতিয়া আমি চাৰ্চ কৰিছো তাকো, আমাৰ গোটেই টীম বিলাক গৈছে চাৰ্চ কৰাৰ পিছত আমি ইমানখিনি যেতিয়া আমি কৈছো আপোনাক 37 kg গোল্ড তাৰ ওচৰত আমি পাইছো। অক্যুজ নামটো আছিলে অক্ষয় ভানসোড়ে, ইটো মহাৰাষ্ট্ৰ চাংলি মানুহ হয় আৰু প্ৰেজেণ্টলি এইটো 2 মাহ আগতে আহিছে, গান্ধী বস্তি এৰিয়াত থাকিছে।
2: ৰাজ্যৰ অবৈধ কাঠফলা কলসমূহ শীঘ্ৰেই বন্ধ কৰাৰ বাবে বন বিভাগে নিৰ্দেশ দিছে। চোৰাং বনাঞ্চল ধবংসৰ ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ হিচাপে এই অভিযান কালি আৰম্ভ হৈছে। বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি ফেচবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এসপ্তাহৰ ভিতৰত অবৈধ কাঠফলা কলসমূহ বন্ধ কৰাটো নিশ্চিত কৰিবলৈ বিভাগৰ প্ৰতিটো সংমণ্ডলক নিৰ্দেশ দিয়া হৈছে। তদুপৰি চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত কাঠফলা কলসমূহে চৰকাৰী নীতি নিৰ্দেশনা সঠিকভাৱে মানি চলিছেনে নাই সেই বিষয়ে তথ্য গ্ৰহণ কৰি আপত্তিজনক কথা দেখা মাত্ৰেই ব্যৱস্থা ল'বলৈ কোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
4: আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে এটা খুব কঠোৰভাৱে আমাৰ বিভাগটোক আমি নিৰ্দেশনা দিছো যাতে বিভাগে আমাৰ অসমৰ সকলো ঠাইতে থকা অবৈধ কাঠৰ মিলবিলাক অতি শীঘ্ৰে বন্ধ কৰিব লাগে। এই কাঠৰ মিলবিলাকত বিভিন্ন বনাঞ্চলৰ পৰা অহা কাঠসমূহ চোৰাংভাৱে

0: তাত বিভিন্ন ধরনের ফলা হয়। আমি বিভাগৰ প্রতিটো ডিভিজনতে ডিএফও সকলক, রেঞ্জ অফিসার সকলক বা সংশ্লিষ্ট বিষয়া সকলক নির্দেশনা দিছো যে আমার বিভাগের বিষয়া কর্মচারী সকলে গাঁয়ে গাঁয়ে প্রতিটো অঞ্চললৈকে গৈ এই অবৈধ কাঠফলা মিল সমূহ জব্দ কৰি অনাটো, তার লগত যিখিনি কাঠের সংগ্রহ তাত পোৱা যায় এই কাঠ সমূহ বৈধ হয় নে নহয় এই সমূহ চোৱাটো দরকার।
1: মিচিং স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনী বিধি 2005 অনুযায়ী পৰিষদৰ অন্তৰ্ভুক্ত জিলাসমূহৰ জিলা উপায়ুক্ত চলিত বৰ্ষৰ 1 জানুৱাৰীক নিৰ্ণায়ক তাৰিখ হিচাপে লৈ ভোটদাতাৰ তালিকা প্ৰস্তুত কৰিবলৈ মিচিং স্বায়ত্ত শাসিত পৰিষদে নিৰ্দেশ দিছে। পৰিষদৰ সংশ্লিষ্ট সমষ্টিসমূহৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়ে যোৱা 10 ফেব্ৰুৱাৰীত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা বিধানসভাৰ নিৰ্বাচনী তালিকাৰ প্ৰাসংগিক ভোটদাতাৰ অংশ সংশ্লিষ্ট সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰ অনুসৰি ভাগ কৰিব আৰু ইয়াক সংশ্লিষ্ট সমষ্টিসমূহক খচৰা নিৰ্বাচনী তালিকা হিচাপে প্ৰকাশ কৰিব। ইয়াৰ পাছত নিৰ্বাচনী পঞ্জীয়ন বিষয়া ই আৰ সকলে দাবী, আপত্তি অথবা সংশোধনৰ কাৰণে আবেদন আহ্বান কৰিব আৰু নিৰ্ধাৰিত সময়সূচী অনুসৰি সংশোধিত চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হবলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হবলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনোধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিনেতা ৰবি শৰ্মাক অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা অব্যাহত আছে। 5ম দিনাৰ বাবে আদালতত উপস্থিত হোৱা অভিনেতাজনক আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ অধিবক্তাই বিভিন্ন প্ৰশ্ন উত্থাপন কৰি জেৰা কৰে। ইয়াৰ পাছতে অভিযুক্ত গোস্বামীৰ অধিবক্তা জেৰা প্ৰক্ৰিয়াৰ অন্ত পৰে। অহা 3 জুলাইত অন্য এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ জেৰাৰ বাবে অভিনেতাজন আকৌ আদালতত উপস্থিত হ'ব লাগিব। ইফালে ন্যায়াধীশ ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে কাইলৈ শ্বাহিদ চান আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীটাৰ লঘু সংগীতৰ সুৰ আৰু মঞ্জুষ্ণা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটী পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। গোৱালপাৰা জিলাত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি জিলা পথ সুৰক্ষা সমিতিয়ে বিভিন্ন ঠাইত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। গোৱালপাৰা মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত সভাত জিলা আয়ুক্ত আৰু পথ সুৰক্ষা সমিতিৰ সভাপতি প্ৰদীপ তিমুং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰুৱাই অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰে।
2: কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী CISFএ আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলত দুজন সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰিছে। গুৱাহাটীৰ পৰা বিমানেৰে মুম্বাইলৈ যোৱাৰ পথত CISFএ সন্দেহজনক বাংলাদেশী নাগৰিক দুজনক আটক কৰে। ইতিমধ্যে দুয়োকে আজাৰা আৰক্ষীক গতাই দিয়া হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰী কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 2:30 বজাত হ'বলগীয়া অন্য এখন খেলত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপত আজি পুৱা মৰক্কোৱে

নেদাৰলেণ্ডছক পেনাল্টিৰ সহায়ত 3-2 গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত 1-1 গ'লেৰে অমীমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গোলবিহীনভাৱে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নিৰ্ণয় হোৱা খেলখনত মৰক্কোৱে 3-2 ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত, 257খন গাঁও বানৰ কবলত। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ গুৱাহাটীত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণ। গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকাৰ আৰক্ষীৰ তথ্য লাভ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আইভৰি কোষ্ট নৰৱে আৰু ফ্ৰান্স ছুইডেনৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।